0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুনাখুটি আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনাৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইনৰ মুখামুখি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। এন এইচ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘুনাখুটি আদিখুটি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে। ঘুনাখুটি অঞ্চলৰ নাহৰণি আৰু আদিখুটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং, উৰিয়ামতলা, বালিভেটা, মাধৱপুৰ আদি গাঁৱতো বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। জিলাখনৰ ভালেমান অঞ্চলৰ শস্য পথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে। ইপিনে সোৱণশিৰি নদীৰো জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। ইপিনে প্ৰবল বৰষুণৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কৃত্ৰিম বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুটা দিনত ৰাজ্যত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শিৱসাগৰ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে বুলি প্ৰকাশ কৰিছে। এই বানত 10টা ৰাজহচক্ৰৰ 61খন গাঁৱৰ 9,600তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইপিনে শিৱসাগৰ নগৰৰ পতিয়াহলি, ভটিয়াপাৰ, পাচিপথাৰ, দুলিয়াজান আৰু দেওলাখত বৰষুণৰ ফলত আবদ্ধ পানীয়ে জনজীৱন ব্যতিব্যস্ত কৰি তুলিছে। স্থানীয় প্ৰশাসনে পানী ওলাই যোৱাৰ বাবে নলা নৰ্দমা পৰিষ্কৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখি বাসিন্দাসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা চলিব। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকে আছাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধাৰ প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছো যে নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ। এক তথ্যগতভাৱে কৈছে মৌ য'ত থাকে তাৰ হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে, যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই।
0: অসম বিধানসভা অধিৱেশনৰ কালি ষষ্ঠ দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে। ডাঃ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা অসম প্ৰথম ৰাজ্য। 4 বছৰীয়া পাঠ্যক্ৰমৰ 3 বছৰ সম্পূৰ্ণ কৰাসকলে স্নাতকৰ ডিগ্ৰী লাভ কৰিব আৰু এই ডিগ্ৰী লাভৰ পাছত পুনৰ এবছৰ অনাৰ্চৰ বা গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে। 3 বছৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক সাধাৰণভাৱে স্নাতক ডিগ্ৰীৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বিধায়ক ফুকনৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে অসম চৰকাৰে ঠিকাভিত্তিক সকলো নিযুক্তি বাতিল কৰি মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় অধ্যাপকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু শিক্ষকৰ পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে মন্তব্য কৰে।
2: সবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকৈ ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকৈ ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে যিহেতু তেওঁলোক অসমীয়া মিডিয়ামৰ পৰা। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই আছামছ অ'ন অ'টিটি নামেৰে এটা অ'টিটি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সযোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অ'টিটি প্লেটফৰ্ম মুকলিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চলিত বাজেটত উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত চলি থকা গোচৰত কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি চাহ বাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহ বাগিচাসমূহত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি কৰা এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সালসলনি ঘটোৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27 জন লোকক বিদেশী হিচাপে ঘোষণা কৰি দিয়া এটা ৰায় উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। নাগৰিকত্বৰ দৰে স্পৰ্শকাতৰ বিষয় আৰু বিদেশী হিচাপে ঘোষণাৰ দৰে এটা সিদ্ধান্ত নিকা, আইনসন্মত আৰু যুক্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে লোৱা উচিত বুলি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰমনাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই পৰ্যবেক্ষণ আগবঢ়ায়। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এই সম্পৰ্কীয় আবেদনসমূহ সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণলৈ নতুন বিচাৰ প্ৰক্ৰিয়া তথা পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰে। শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতে জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে।
3: আমাৰ জাপানিজ এনকেফেলাইটিছ 6টা কেছ ধৰা পৰিছে। আমাৰ 6টা এতিয়া সম্পূৰ্ণ ভাল। জাপানিজ এনকেফেলাইটিছত কোনো ডেথ নাই। তুলনামূলকভাৱে অসমৰ বাকী আমাৰ ৰাজ্যবিলাকতকৈ আমাৰ জাপানিজ এনকেফেলাইটিছ সদৃশ বা জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কম হোৱাৰ মূল কাৰণটো হ'ল আমি ইয়াৰ যিটো প্ৰতিষেধক হিচাপে যিবিলাক আমি ব্যৱস্থা লওঁ, খোৱা ঔষধিকৰণ, ফগি ইত্যাদি, আমাৰ বি এছ কালেকশ্যন সোনকালে, আৰু ফিভাৰ কেছৰ যিটো ছাৰ্ভাইলেঞ্চ, সেই ছাৰ্ভাইলেঞ্চ প্ৰক্ৰিয়াবোৰ আমাৰ তাৎক্ষণিকভাৱে আমি ফেব্ৰুৱাৰী মাহৰ পৰা লোৱা হৈছিলোঁ। সেইকাৰণে আমাৰ ইয়াত প্ৰাদুৰ্ভাৱটো বৰ্তমানে ইমান ব্যাপক ভাৰত হোৱা নাই।
0: জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা, পানী জমা হ'ব নিদিয়া, মহৰ কামোৰৰ পৰা সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ লগতে জ্বৰ, মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষণ দেখা দিলে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন বিদুষী নাৰী পদ্মশ্ৰী সন্মান প্ৰাপক গীতা উপাধ্যায়ৰ যোৱা নিশা তেজপুৰৰ চানমাৰীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা গীতা উপাধ্যায়ৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা 10 জুলাই তেওঁক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কালি বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি চানমাৰীৰ নিজা বাসগৃহলৈ নিয়া হৈছিল যদিও নিশা তেওঁৰ বিয়োগ ঘটে। বিশ্বজুৰি বহু পঠিত এন ফ্ৰাংকৰ ডায়েৰী গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰিছিল। দীঘলীয়া সময় ধৰি অসমীয়া আৰু নেপালী সাহিত্য চৰ্চা কৰি অহা গীতা উপাধ্যায়ে ৰাজ্য চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। তেওঁ নেপালী ভাষাত লিখা মেৰো স্বদেশ গ্ৰন্থখনৰ বাবে 2016 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰয়াত গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জাছপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ। ৰাজ্যত বান পৰিস্থিতি অব্যাহত আছে তথা কেইবাখনো জিলাৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। দৈনিক অসম কাকতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তাণ্ডৱ, এন এইচ পি চিয়ে পানী এৰিলে 9খন গেটেৰে শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ মুদ্ৰাস্ফীতি 4.38% বৃদ্ধি পাইছে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰি দিয়া ৰায়দান, উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা বাতৰিটোক দৈনিক জনমভূমি, অসমীয়া খবৰ আৰু দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিত স্থান দিছে। অসম বিধানসভাৰ 16 অধিৱেশনৰ কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ ৰাষ্ট্ৰপতি ছুবিয়ান্তোক ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে অসমৰ দুৰ্লভ তথা বিশেষ মানৰ চাহ মনোহাৰী গোলটি দিয়াৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুনাখুটি, আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত। অসম বিধানসভাৰ 16 অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইন মুখামুখি, আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল।
4: শ্রোতা আকাশবাণী কে গুহাটি কেন্দ্র সে আপ সুন রয়ে থে পুয়ার আঞ্চলিক বাতরি ফ্রিকুয়েন্সি মডুলেশন 100.2 মেগাহার্টজ পর আকাশবাণী কে ইয়ে হাফলং কেন্দ্র হ্যাঁ চলিয়ে শুরু করতে স্থানীয় ভাষাও কা কার্যক্রম জিসমে আপ সুন সকতে ভক্তি গীত খেলমা ভক্তি গীত গায়ক কলাকার হ্যাঁ সঙ্গনি সচেব আর উনকে সাথী

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত, কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি, ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডাঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনগোষ্ঠীকেইটাৰ দাবী প্ৰত্যাখ্যান কৰা নাই বুলি মন্তব্য কৰি ডাঃ পেগুৱে কয় যে মন্ত্ৰীগৰাকীয়ে অকল সংসদৰ আসন্ন অধিৱেশনৰ সময়ত বিধেয়কখন লোকসভাত উত্থাপনৰ সম্ভাৱনা কম বুলিহে উল্লেখ কৰিছে।
1: অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক, যি তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছো, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে, তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ হৈ থকাত আমাৰ আপত্তি আছে, আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আছাম ইনষ্টিটিউট অব ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে, তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰো যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠী সম্পৰ্কে, সেইখিনি সংশোধন হ'ব।
0: ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ নেতা চৌধুৰীয়ে বিষয়টো সদনত উত্থাপন কৰি কয় যে কোচ ৰাজবংশী, মৰাণ মটক, টাই আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক মাধ্যমেৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই আহিছে। তেওঁ কয় যে এই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়া হৈছে যদিও এতিয়ালৈকে তেওঁলোকে এই সাংবিধানিক অধিকাৰ লাভ কৰা নাই। চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰি শ্ৰীচৌধুৰীয়ে এই সম্পৰ্কীয় প্ৰস্তাৱৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ বিচাৰে আৰু বিপ্লৱ শৰ্মাৰ পৰামৰ্শ বুলি কেতিয়া ৰূপায়ণ কৰা হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ স্পষ্টীকৰণক লৈ বিৰোধী পক্ষৰ সদস্যসকল সন্তুষ্ট নহয় আৰু চৰকাৰে প্ৰস্তাৱটো কেতিয়া সংসদত উত্থাপন কৰিব সেই বিষয়ে অৱগত কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰে। বিধানসভাৰ অধ্যক্ষই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লোৱাত বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজচক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজহ প্ৰশাসন আৰু ৰাজহ সেৱা প্ৰদান ব্যৱস্থা উন্নয়নৰ বাবে 14টা নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মধ্য গুৱাহাটী, পাকাবেদবাৰী, চেঙা, সৃজনগ্ৰাম, বীৰসিং জৰুৱা, খোৱাং, জলেশ্বৰ, নাওবৈচা, ডিগবৈ, মাকুম, বৰখলা, ধলাই, ৰঙাপাৰা আৰু বিহালীত নতুনকৈ ৰাজচক্ৰকেইটা গঠন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে বিধানসভাৰ সৈতে ৰাজচক্ৰৰ সীমা সংলগ্ন কৰা, বৰ্তমানত চক্ৰ বিষয়াসকলৰ কামৰ বুজা লাঘৱ কৰা আৰু অত্যাৱশ্যকীয় ৰাজহ সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে প্ৰশাসনিক দক্ষতা আৰু ৰাইজৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
1: বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কল সমষ্টি ভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে
2: আৰু কৰবাত কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে। আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই, তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি BTC-ৰ ক্ষেত্ৰত এক্সাৰচাইজটো কৰা নাছিলো, কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰচাইজ কৰিছিলো। সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে।
0: ডক্টৰ শৰ্মাই বৰ্তমানৰ কোনো ৰাজহ চক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলিও সদনক স্পষ্ট কৰি দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: ৰাজ্যৰ কৃষকসকলক ইউৰিয়াৰ লগত নেনো ইউৰিয়া সাৰৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সদনত দোহাৰে। তেওঁ কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে ইউৰিয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ী বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। সকলো জিলাৰ আয়ুক্ত জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাৰৰ যোগান, মজুত আৰু বিক্ৰী ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰতিখন জিলাত সাৰ ক্ৰয় বিক্ৰয় পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত টাস্ক ফৰ্চ আৰু পঞ্চায়তসমূহৰ সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত 7,000ৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে স্বচ্ছভাৱে সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
4: ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ, গতিকে আমি কি কৰোঁ, পৃথিৱীৰ অন্য দেশৰ পৰা আমি বেছি দামত ইউৰিয়া কিনি আনো আৰু আমি ছাবচিডি দি আমি কৃষকক ইউৰিয়া বিক্ৰী কৰোঁ। প্ৰায় 3,00,000 কোটি টকা ভাৰত চৰকাৰে ইউৰিয়াৰ নামত বা সাৰৰ নামত ছাবচিডি দিয়ে কৃষকক সহায় কৰিবলৈ। আমাৰ এখন আকৌ কৈছোঁ কৃষি প্ৰধান দেশ, গতিকে আমি কৃষি কৰি দেশখনক আগুৱাব লাগিব, গতিকে কৃষকক আমি সহায় কৰিব লাগিব। আমি নেনো সাৰ কিনিবলৈ উৎসাহ যোগাওঁ, কিন্তু বাধ্য কৰাব নোৱাৰোঁ। আমি কি কৰিব খুজিছো, ইউৰিয়াৰ ঠাইত নেনো ইউৰিয়া ব্যৱহাৰ কৰিবলৈকে উদগনি যোগাইছো। এই নেনো ইউৰিয়া ক'ত উৎপাদন হয়, ভাৰতত উৎপাদন হয়। গতিকে ভাৰতত উৎপাদন হলে আমি অলপ কম খৰচত পাওঁ, তেতিয়া আমি বেছি ছাবচিডি হয়তো দিব নালাগিব। সেইকাৰণে ভাৰত চৰকাৰে বা আমি কি কৰোঁ, নেনো ইউৰিয়া কিনিবলৈ উদগনি যোগাওঁ বা উৎসাহ যোগাওঁ।
3: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া মানচৰ জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49,82,00,000 টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া মানচ চলিত বৰ্ষৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত 60% মৰগীয়া মানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম বুলি

0: কয়। এতিয়ালৈকে 58 শতাংশৰ পৰা 60 শতাংশলৈ মৰগীয়া মানুহ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খোৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
1: আজি মোৰ শেষ আৰু আজি মামনৰ ষ্টাৰ্ট হৈছে পানীৰ মোক আৰু মতা নাই দিয়া। অঁ সেয়া সিদ্ধাৰ্থ অকিলে অলপ কিছুমান কুৱেশ্যন সুধিছিলে অলপ বেলেগ বেলেগ ধৰণৰ আৰু আমাৰ আমি এটা ট্ৰিপ কৰিছিলোঁ 2022 চনত আৰু আমেৰিকা 2023 চনত সেইখিনি ওপৰত সুধিছিলে আমি মেডিচিন খুৱাইছিলোঁ নে নাই অলপ বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন সুধিছিলে। বাকী মই যিখিনি ক'ব লাগে সেইখিনি কৈছোঁ এতিয়া তেওঁলোকে যি খুজিছে গোটেইখিনি কৈছোঁ আৰু যদি মোক দৰকাৰ হয় আকৌ মাতিলে মই নিশ্চয় আকৌ আহিম কোঅপাৰেট কৰিম। তেখেত সিদ্ধাৰ্থ শৰ্মাৰ গোটেই এতিয়া যিজন উকিল গোটেইজন তেওঁ দিল্লীৰে বাকী মই যিমান দূৰ শুনিছোঁ তেওঁ গোটেই কেছটো বাহিৰলৈ নিব বিচাৰিছে অসমত তেওঁ কেছটো খেলিব বিচৰা নাই মই যিমান দূৰ শুনিছোঁ তেওঁ সেইকাৰণে হয়তো হাইকোৰ্টত এপিলো কৰিছে মুখ্য চৌধুৰী কিন্তু যিহেতু ফাৰ্ষ্ট চেক কৰি দিয়া হৈছে গতিকে এইটো ইয়াতে চলিব মোৰ মতে।
0: জয়ন্ত কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। সেয়েহে আদালতে তেওঁক কাইলৈ পুনৰ উপস্থিত হ'বলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত BTCৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজহচক্ৰসমূহৰ পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
2: কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলায়। জিলা প্ৰশাসনে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু নাৰ্চাৰীতো উচ্ছেদ চলায়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি একাংশ লোকে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ বাবে অঞ্চলটোত শতাধিক আৰক্ষীৰ লগতে CRPFৰ জোৱান মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে জিলা প্ৰশাসনে আৰকাটিপুৰ অঞ্চলতো উচ্ছেদ চলায়। গোৱালপাৰা জিলাৰ দুগৰাকী প্ৰবীণ নাট্যকৰ্মীলৈ শিল্পী সন্মান আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দুধনৈৰ ঠেকাচু তৃতীয় খণ্ড গাঁৱৰ মৃগেন্দ্ৰ মোহন কলিতাক বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ লগতে ধূপধৰাৰ নগেন পাটগিৰিলৈ শিল্পী পেঞ্চন আগবঢ়াইছে। প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ কুমাৰ বৰাই আজি শিল্পী দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ স্বীকৃতিপত্ৰ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই কথা প্ৰকাশ কৰিছে। যোগ্য ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় জলপানী পৰ্টেল www.scholarship.gov.in আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 30 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰাক মেট্ৰিক বৃত্তিৰ বাবে অকল চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব। একাদশ শ্ৰেণীৰ ওপৰৰ সকলো পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় বিশেষ কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ৰূপক সিং আৰু প্ৰসন্ন শইকীয়াই সমল ব্যক্তি হিচাপে অংশ লয়। এই কাৰ্যসূচীত এগ্ৰিষ্টেক পৰ্টেলৰ ব্যৱহাৰ ডিজিটেল শস্য জৰীপ প্ৰক্ৰিয়া জৰীপৰ সময়ত ল'বলগীয়া সাৱধানতা কৃষক পঞ্জীয়ন সাৰৰ সুষম প্ৰয়োগ নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু হিলৈধাৰী ফুটবল ক্লাবৰ উদ্যোগত হিলৈধাৰী ৰাজহুৱা খেলপথাৰত আজি গ্ৰীষ্মকালীন বিনামূলীয়া ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ অৰ্ধ শতাধিক খেলুৱৈয়ে প্ৰশিক্ষণত অংশ লয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ

0: বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। দ্বিতীয়খন ছেমি ফাইনেলত কাইলৈ আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ এডবাষ্টনত অনুষ্ঠিত প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে 45 অভাৰত 7টা উইকেট হেৰুৱাই 235 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 107 ৰাণত 6টা উইকেট হেৰুৱাই হোলঠেকত পৰে। ইয়াৰ পাছত জ' ৰুট আৰু এল ডাউচনে 7ম উইকেটৰ যুটীত 89 ৰাণ কৰি দলৰ স্থিতি সবল কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু গুৰনুৰ সিং ব্ৰাৰে 2টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত। কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি। ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49 কোটি 82 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি।
1: সন্ধ্যার আঞ্চলিক বাতরে আকাশবাণীকে গুয়াহাটি কেন্দ্র সে আবি আপ শুন রে থে দোস্ত ফ্রিকোয়েন্সি মডুলেশন 100.2 MHz পর আকাশবাণীকে আপলোম কেন্দ্র দোস্ত আই আব স্থানীয় ভাষাওকে কার্যক্রমও জারি রাখতে শুনতে হ্যাঁ ডিমাশা কার্যক্রম মে আজ কুছ ডিমাশা আধুনিক গীত প্রশান্ত হকজার আর উনকে সাথীওকে আওয়াজ মে।